0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা, শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 56 কোটি টকা আবণ্টন, ডিমা হাছাৰৰ বাবে জলবায়ু অনুকূল পথ প্ৰকল্পৰ শুভাৰম্ভ, মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ সকলো সদস্যৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাসৰ সিদ্ধান্ত, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন, আৰু ডিব্ৰুগড়ৰ জ্যোতিষ্মান বৰুৱাৰ দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিকছ প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত কৰা সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীলৈ উভতি আহিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা মৰ্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8 গৰাকী বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত লৈছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও আলোচনাত মিলিত হয়। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে 56 কোটি টকা আবণ্টন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে জিলাখনৰ পথ উন্নয়নৰ প্ৰসংগ উল্লেখ কৰিছিল। ইয়াৰ পাছতে জিলাখনৰ পথ উন্নয়নৰ বাবে চৰকাৰে এই ধনৰাশি আবণ্টন দিয়ে বুলি পাথৰকান্দিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কৃষ্ণেন দোপালে প্ৰকাশ কৰে। কালি এই আবণ্টিত ধনৰাশিৰ ব্যৱহাৰ আৰু পথ উন্নয়ন প্ৰকল্পৰ ৰূপায়ণ সন্দৰ্ভত শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকৰ পাছত শ্ৰীপালে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই পথ নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰা হৈছে।
1: আমাৰ শ্ৰীভূমি টাউনৰ ৰাস্তা যিটো আমাৰ আগৰ 151 আৰু 37 নেশ্যনেল হাইৱে, ইয়াৰ ওপৰত বহুত হেভি ভেহিকলছ ফ্লাই কৰে, তাৰ কাৰণে ৰাস্তাৰ অৱস্থা বেয়া হৈছে। বৰষুণৰ টাইম অলপ পটলছ বেছি হৈছে, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছিলো। মুখ্যমন্ত্ৰী মহোদয়ে দিল্লীত কথা পাতি 56 কোটি টকা চেংচন হৈছে আৰু ৰাস্তাৰ কাম সোনকালে ষ্টাৰ্ট হ'ব। টেণ্ডাৰ অলৰেডি কল কৰা হৈছে, 15 জুনৰ ভিতৰত লাষ্ট ডেট অফ টেণ্ডাৰ, কামটো ষ্টাৰ্ট হ'ব। টাউনৰ ভিতৰত মেক্সিমাম ঢালাই কৰি ৰাস্তা হ'ব, যাতে এনেকুৱা ৰাস্তাটো হ'ব যাতে আগন্তু 50 ইয়াৰ্ছ মিনিমাম শ্ৰীভূমি টাউনৰ ৰাইজে এটা সকাহ পায়, যাতে এটা শান্তিত থাকিব পাৰে আৰু ভাল ৰোড যাতে এটা উপহাৰ পায়, তাৰ কাৰণে ৰাস্তাটো এনেকুৱা কনষ্ট্ৰাকশ্যন হ'ব।
0: অসম চৰকাৰে ডিমা হাছাৰৰ বাবে 3,875 কোটি টকা ব্যয় সাপেক্ষ জলবায়ু অনুকূল পথ নিৰ্মাণৰ পৰিকল্পনাৰ অংশ হিচাপে বিশেষ প্ৰকল্পৰ কালি শুভাৰম্ভ কৰে। বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত পুঁজিৰে জিলাখনৰ পাহাৰীয়া পথ উন্নয়নৰ বাবে এই পৰিকল্পনা লোৱা হৈছে। কালি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই প্ৰকল্পৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত বিশ্ব বেংকৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, কাৰিকৰী বিশেষজ্ঞ, পৰামৰ্শদাতা আৰু অংশীদাৰসকল উপস্থিত আছিল। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত হৰ্মুজ প্ৰণালী বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশত সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি পৰিষদীয় চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি বিটিচিৰ সকলো কাৰ্যবাহী পাৰিষদ আৰু পাৰিষদসকলৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাস কৰা হৈছে। কোকৰাঝাৰৰ বড়োলেণ্ড সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত বৈঠকৰ অন্তত কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে সাংবাদিকৰ আগত এই কথা সদৰি কৰে।
2: গুৰুত্বপূৰ্ণ আমাৰ কেবিনেট বৈঠক আছিল, ইয়াত আমি কেইবাটাও বিষয়ত আলোচনা কৰিছো। তাৰে ভিতৰত আমি সিদ্ধান্ত লৈছো বিটিচিৰ ভিতৰত মাৰ্কেটছ এণ্ড ফেয়াৰ বিভাগত আমি নতুনকৈ কেইবাটাও কেটেল মাৰ্কেট স্থাপন কৰিম আৰু বন্ধ হৈ থকা যিখিনি কেটেল মাৰ্কেট আছিল সেইবিলাকক খোলাৰ কাৰণে ইতিমধ্যে আমি আজিৰ কেবিনেট বৈঠকে সিদ্ধান্ত ললে। আমাৰ যিখিনি লেণ্ড আৰু লেণ্ড ৰেভিনিউ ৰিলেটেড বিষয় আছিল মাটি সম্পৰ্কত, আমি মাটি লেণ্ডলেছ মানুহ পট্টা দিয়াৰ কাৰণে যিবিলাক কথা আমি যোৱা নিৰ্বাচনৰ আগত কমিট কৰা হৈছিল তাৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰিছোঁ।

শ্ৰী বসুমতাৰীয়ে কয় যে ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদানৰ বাবে প্ৰকৃত ভূমিহীন নাগৰিকক চিনাক্ত কৰাৰ বাবে মাণ্ডলিক সমিতি গঠনৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে বিটিচি অঞ্চলত নতুনকৈ গৌহাট স্থাপন কৰাৰ উপৰি বন্ধ হৈ থকা গৌহাটসমূহ পুনৰ মুকলি কৰাৰ বাবেও কালিৰ বৈঠকত কাৰ্যকৰী সিদ্ধান্ত লোৱা হয়। কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাৰ বিজুলীবাৰীস্থিত আই টি পাৰ্ক চৌহদত স্থাপন কৰা ব্যক্তিগত খণ্ডৰ স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক একেটা চৌহদতে অনলাইন পৰীক্ষা কেন্দ্ৰ খোলাৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত বিটিচিৰ পৰিষদীয় চৰকাৰে লীজত দিয়া সিদ্ধান্ত গ্ৰহণ কৰা বুলি শ্ৰী বসুমতাৰীয়ে জানিবলৈ দিয়ে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত হস্তশিল্প, গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অৰ্জনক লৈ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰাণৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে 1971 চনত উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে। আজিৰ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, উত্তৰ পূবৰ 8খন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। বিদ্যালয়ত ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰত দেশৰ শীৰ্ষৰ 3খন ৰাজ্যৰ ভিতৰত অসমে দ্বিতীয় স্থান লাভ কৰি শৈক্ষিক ক্ষেত্ৰখনত উল্লেখনীয় ৰূপান্তৰৰ সূচনা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে বিদ্যালয়ত ইণ্টাৰনেট সংযোগৰ বিকাশৰ ক্ষেত্ৰত শীৰ্ষৰ 3খন ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দিয়া কাৰ্যই বৃহৎ পৰিসৰৰ ৰূপান্তৰক প্ৰতিফলিত কৰিছে। তেওঁ লগতে বিগত 10 বছৰত ৰাজ্যৰ বিদ্যালয়সমূহত বিজুলী সংযোগ, কম্পিউটাৰৰ লভ্যতা, ছোৱালীৰ প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ আদি নিৰ্মাণৰ ক্ষেত্ৰতো উল্লেখনীয় সফলতা লাভ কৰে বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে শৈক্ষিক আন্তঃগাঁথনিৰ সুদৃঢ়কৰণ আৰু শিক্ষাৰ্থীৰ বাবে সম্ভাব্য সকলো ধৰণৰ সুযোগ বৃদ্ধি কৰিবলৈ গ্ৰামাঞ্চল আৰু অনুন্নত ঠাইসমূহত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ বাবে এই উন্নয়ন সম্ভৱ হৈছে। ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰৰ বিকাশৰ এয়া আৰম্ভণিহে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বিজুলী সংযোগ, কম্পিউটাৰ, ছোৱালীৰ প্ৰস্ৰাৱগাৰ আৰু ইণ্টাৰনেটৰ সুবিধা এন ডি এ চৰকাৰৰ শাসনকালত যোৱা এটা দশকত হোৱা উন্নয়নৰ সূচক। উত্তৰ পূৰ্বাঞ্চলত নিয়োজিত সামৰিক বাহিনীৰ গোটসমূহলৈ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ যোগান সম্প্ৰসাৰণৰ বাবে যোৱা মঙলবাৰে ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচন আৰু আছাম ৰাইফলছৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে অংশগ্ৰহণকাৰী সমবায়সমূহৰ বছৰি প্ৰায় 44 কোটি টকা উপাৰ্জন হ'ব বুলি আশা কৰা হৈছে। নতুন দিল্লীত স্বাক্ষৰিত এই চুক্তিয়ে বৰ্তমানৰ ব্যৱস্থাক সম্প্ৰসাৰিত কৰিব। ইয়াৰ অধীনত আমুল, নন্দিনী আৰু ৱাৰানাকে ধৰি বিভিন্ন সমবায়ে আছাম ৰাইফলছৰ গোটসমূহলৈ ইউ এইচ টি গাখীৰৰ পৰা আৰম্ভ কৰি অন্য দুগ্ধজাত সামগ্ৰীও যোগান ধৰিব। ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচনে প্ৰকাশ কৰা বিবৃতি অনুসৰি এই সম্প্ৰসাৰিত চুক্তিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ 72টা সামৰিক গোটত সতেজ গাখীৰ আৰু মাখন উপলব্ধ হ'ব। ইয়াৰ উপৰি আমুলে পনীৰ আৰু মল্টভিত্তিক খাদ্য সামগ্ৰীও যোগান ধৰিব। প্ৰচাৰ ভাৰতীয়ে অসমৰ 4গৰাকী সত্ৰীয়া নৃত্যশিল্পীক টপ গ্ৰেডৰ স্বীকৃতি দিছে। টপ গ্ৰেড স্বীকৃতি লাভ কৰা শিল্পী 4গৰাকীৰ ভিতৰত সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত ৰাজ্যৰ বিশিষ্ট শিল্পী নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰ, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পী অনিতা শৰ্মা, ডাঃ মীৰ নন্দা বৰঠাকুৰ আৰু ৰিঞ্জুমণি শইকীয়া আছে। টপ গ্ৰেড হৈছে এগৰাকী পৰিৱেশ্য শিল্পীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন সন্দৰ্ভতো আজি শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি দিছিল।

0: 2025-26 পৰ্যটন বৰ্ষত 35,242 গৰাকী পৰ্যটকৰ আগমন হৈছে। বিগত পৰ্যটন বৰ্ষত এই সংখ্যা আছিল 34,437। অভয়াৰণ্যখনৰ সূত্ৰই প্ৰকাশ কৰা মতে এই পৰ্যটন বৰ্ষত উদ্যানখনে 81,58,000 টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিছে। এইবাৰ 676 গৰাকী বিদেশী পৰ্যটকে অভয়াৰণ্যখন ভ্ৰমণ কৰে বুলি কোৱা হৈছে। আৰক্ষী আৰু বিশেষ অভিযানকাৰী দলে গুৱাহাটী মহানগৰীত চলোৱা ধাৰাবাহিক অভিযানত পুনৰ সাফল্য অৰ্জন কৰিছে। পৃথকে পৃথকে চলোৱা কেইবাটাও অভিযানত 7 জন মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে 2 জন পৰিমাণৰ হেৰইন আৰু ভাং জব্দ কৰা হয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত কালি বিশেষ কাৰ্যবাহিনীয়ে চাংচাৰী ৰেল ষ্টেচনত অভিযানত শিলচৰ ৰঙীয়া এক্সপ্ৰেছেৰে আহি থকা এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন বাক্সা জিলাৰ জয়দৰ আলী বুলি চিনাক্ত কৰা হৈছে। ইপিনে পশ্চিম আৰক্ষী জিলাৰ বিশেষ অভিযানকাৰী দল আৰু ভৰলুমুখ আৰক্ষীয়ে মাছখোৱাত চলোৱা অভিযানত দুলু আলী নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা চাবোনৰ বাকচত লুকাই ৰখা মাদক দ্ৰব্য উদ্ধাৰ কৰা হয়। একেদৰে পল্টন বজাৰ আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত আশা দাস, পূজা কছাৰী, ৰাজা সিং আৰু ফকীৰ চান আলীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা নিষিদ্ধ মাদক দ্ৰব্য ভৰ্তি 24টা টেমা জব্দ কৰা হয়। আৰক্ষীয়ে লগতে জি এছ ৰোডৰ শ্ৰীনগৰ অঞ্চলত অভিযান চলাই জয় কুমাৰ নামৰ এজন লোকক 2 জন পৰিমাণৰ ভাংসহ গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড়ৰ বেজপথাৰৰ জ্যোতিষ্মান বৰুৱাই দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিক্স প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতিষ্মানে কালি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত 6.85 মিটাৰ জঁপিয়াই স্বৰ্ণ পদক হস্তগত কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি অসমক দেশৰ সবাতোকৈ দ্ৰুতগতি বিকাশশীল ৰাজ্য আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, ন্যায়াধীকৰণ চৰকাৰৰ কৰকঠনা হাইকোৰ্টৰ, দিল্লীত পুনৰ বিধ্বংসী অগ্নিকাণ্ডত হোটেলতে জ্বলি গল বিদেশীসহ 21 জন লোক আদি বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীৰ তৎপৰতাত মিয়াৰ বেদখলৰ পৰা 1.75 হেক্টৰ ভূমি উদ্ধাৰ কৰা বাতৰিটো মৃত্যুমুখী পাভলৈ উভতিল সেউজ শোভা শিৰোনামাৰে নিয়মীয় বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিদেশী বহিষ্কৰণক লৈ চলা ভেকু ভাওনা পুনৰ উন্মোচিত ন্যায়ালয়ৰ মজিয়াত চৰকাৰৰ কৰকঠনা হাইকোৰ্টৰ শীৰ্ষক এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্য পৰিবহণ বিভাগৰ আবেদন কাৰ্যকৰী হলে গুৱাহাটী মহানগৰ সেৱা বাছৰ ন্যূনতম ভাড়া 15 টকা হোৱাৰ সম্ভাৱনা বুলি এটা বাতৰিক দৈনিক অগ্ৰদূত কাকতে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে দাম বৃদ্ধিয়েই নহয় ধন দিলেও পাবলৈ নোহোৱা হ'ব খাৰুৱা তেল শিৰোনামৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতে মন্দাৰ গ্ৰাহত অৰ্থনীতি শিৰোনামেৰে বাতৰিটো পৰিৱেশন কৰিছে। অসমৰ স্মাৰ্ট নাৰীয়ে জিলিকাইছে ডিজিটেল ইণ্ডিয়া শিৰোনামৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম ৰাজ্যত বাংলাদেশে ব্যাপক আগ্ৰাসন, শেহতীয়াকৈ বাগবৰৰ পৰা গৈ শিৱসাগৰত থিতাপি, জাষ্টিচ বিপ্লৱ শৰ্মা পেনেল অন ক্লজ 6 প্ৰচেছ অন টু ইম্প্লিমেণ্ট 40 ৰিকমেণ্ডেশ্যনছ শিৰোনামৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দালাই লামা ৰিচিভছ গ্ৰেমী এৱাৰ্ড এট ধৰমশালাৰ শীৰ্ষক এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক বাতৰিৰ মাজলৈ পুনৰ উভতি যাওঁ।
0: বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 56 কোটি টকা আবণ্টন। ডিমা হাছাওৰ বাবে জলবায়ু অনুকূল পথ প্ৰকল্পৰ শুভাৰম্ভ। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ সকলো সদস্যৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাসৰ সিদ্ধান্ত। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। আৰু ডিব্ৰুগড়ৰ জ্যোতিষ্মান বৰুৱাৰ দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিক্স প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ নৰেন্দ্ৰ মোদীৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ মূল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ ঠায়ে ঠায়ে পৰিৱেশ সজাগতা অভিযান প্ৰধানমন্ত্ৰীৰ সূৰ্যগড় উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অগ্ৰাহ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰিছে কিছু সময় পূৰ্বে সামাজিক মাধ্যম এক্সৰ যোগে কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া 12

0: গৰাকী মন্ত্ৰীৰ তালিকা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰয় চৰকাৰ, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্তমল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব। নৰেন্দ্ৰ মোদীৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাম্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনত অধ্যক্ষতা কৰাৰ পাছত আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে। আজিৰ বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু নীতি নিৰ্ধাৰণকাৰীসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে। সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ, যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে বুলি উত্তৰ পূব পৰিষদে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। অসমৰ শিক্ষাখণ্ডৰ অগ্ৰগতি, প্ৰত্যাহ্বান আৰু নতুন শিক্ষানীতি 2020 শীৰ্ষক সাপ্তাহিক আলোচনাত আজি ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এই আলোচনাত ৰাজ্যৰ শিক্ষাখণ্ডৰ সাম্প্ৰতিক পৰিস্থিতি, নতুন শিক্ষানীতিৰ সফল ৰূপায়ণ আৰু ভৱিষ্যৎ কৰণীয় বিষয়সমূহৰ ক্ষেত্ৰত পূৰ্বৰ শিক্ষামন্ত্ৰী ডাঃ পেগুৱে মতামত আগবঢ়ায়। তেওঁ কয় যে নতুন শিক্ষানীতি 2020 ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক গুণগত, অন্তৰ্ভুক্তিমূলক আৰু যুগোপযোগী কৰি তোলাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাজ্যৰ শিক্ষাখণ্ডই ইতিমধ্যে এই নীতি সফলভাৱে ৰূপায়ণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে ইতিবাচক ফলাফল কঢ়িয়াই আনিছে। ডাঃ পেগুৱে লগতে এই আলোচনাত শিক্ষা ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ লগতে শিক্ষাৰ গুণগত মান, উন্নয়ন, দক্ষতা বিকাশ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু শিক্ষাৰ্থীৰ ভৱিষ্যৎ উজ্জ্বল কৰি তোলা দিশসমূহ সন্দৰ্ভতো আলোকপাত কৰে। 2027 লোকপিয়ল সন্দৰ্ভত নলবাৰী সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি লোকপিয়লৰ শুভংকৰ বিকাশ আৰু প্ৰগতি উন্মোচন কৰা হয়। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এই শুভংকৰ উন্মোচন কৰে। ইফালে পৰহিৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলা পৰ্যায়ত লোকপিয়লৰ দায়িত্বপ্ৰাপ্ত বিষয়া, ৰাজহ চক্ৰ বিষয়া, নলবাৰী আৰু টিহু পৌৰসভাৰ কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়া তথা ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে এই প্ৰশিক্ষণ দিয়া হয়। লোকপিয়ল সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক ডঃ নিজৰা শৰ্মা আৰু প্ৰধান প্ৰশিক্ষক অৰ্পণ দেৱনাথে বিষয়াসকলক এই প্ৰশিক্ষণ দিয়ে। জিলাখনত লোকপিয়লৰ সকলো কাম সুকলমে আৰু নিৰ্ভুলভাৱে সম্পন্ন কৰিবলৈ নলবাৰী জিলা প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
1: ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তি প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈৰ পৰা 30 জুনলৈ ইকো ক্লাছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতা সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আজি শিৱসাগৰ নগৰ

0: সজাগতামূলক বাটৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। এই অভিনৱ কাৰ্যসূচীৰ বিষয়ে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এগৰাকী বিষয়াই এইদৰে কয়।
1: অহাকালিলৈ যিটো বিশ্ব পৰিৱেশ দিৱস আছে তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সজাগতামূলক অভিযান চলাইছোঁ আৰু তাৰ ভিতৰত আজি এই অনুষ্ঠানটি আমি এখনি বাটৰ নাটৰ জৰিয়তে ইয়াত ৰাইজক আহ্বান জনাইছিলোঁ যাতে কেনেধৰণে আমাৰ পৰিৱেশ সুস্থ সবল কৰি ৰাখিব পাৰে। বিশেষকৈ অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ সহযোগত আমি আজি এই অনুষ্ঠানটি ৰামধেনু নাট্যগোষ্ঠীৰ দ্বাৰা সুন্দৰৰূপে সফলভাৱে ইয়াত সমাপন হোৱাত সকলোৰে সহযোগিতা আমি আশা কৰিছিলোঁ আৰু ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আমাৰ পৰিৱেশ আমি নিজেই দূষিত হোৱাৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে আমাৰ যিবোৰ আইন কানুন আছে সেই আইন কানুনৰ ওপৰত ব্যৱস্থাৱলী গ্ৰহণ কৰি আমি নিজকে সমাজখন সুস্থ পৰিৱেশ গঢ়ি তোলাত নিয়োজিত কৰিব লাগে।
0: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়। সামাজিক বনানীকৰণ গোলাঘাট সংমণ্ডলৰ সৌজন্যত তথা দৈয়াং কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় আৰু নৱৰস কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিৱেশ সজাগতা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ 150+ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্লাষ্টিকমুক্ত পৃথিৱী, মানুহ আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যতা আদি বিষয়ত চিত্ৰ অংকন কৰি পৰিৱেশ সংৰক্ষণৰ শক্তিশালী বাৰ্তা দিয়ে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমৰাৰ মানকাছৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত কালিৰে পৰা গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। পাঁচদিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। এই সন্দৰ্ভত ফুলেশ্বৰ গাঁও পঞ্চায়তৰ সচিবে এইদৰে কয়।
2: অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি বৃক্ষৰোপণ কাম সম্পূৰ্ণ কৰিলোঁ। আমাৰ প্ৰেচিডেণ্টৰ লগতে আমাৰ মেম্বাৰবিলাকো আছিল, চেল্ফ হেল্প গ্ৰুপৰ কেইজনমানো আমাৰ লগতে আছিল, আমি একেলগে মিলি এইটো গছ ৰোপণ কৰিলোঁ। তো আমাৰ অহাকালি আৰু আমাৰ গাঁওসভা আছে ৱেষ্ট জেনাৰেটৰ হিচাপে আমাৰ আৱৰ্জনা ইত্যাদি লৈ আমাৰ আলোচনা হ'ব। এই মিটিংখনত আমি অহাকালি আহ্বান কৰিছোঁ। এইটো আমাৰ কাৰ্যসূচী আমাৰ যিটো ভাৰতৰ যিটো পৰিৱেশ, দূষিত পৰিৱেশ সেইটো দূৰ কৰাৰ কাৰণে আমাৰ বৃক্ষৰোপণ কৰিব লগা হৈছে। আমি আমাৰ জি পি অফিচত কৰিলোঁ আৰু আমাৰ এটা অমৃত সৰোবৰ আছে ইয়াতেও কৰিলোঁ। আমাৰ প্ৰগ্ৰামটো 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে।
0: বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰিৱেশ সংৰক্ষণ, সেউজীয়া পৰিৱেশ গঢ় দিয়া আৰু সমাজত গছপুলি ৰোপণৰ প্ৰতি আগ্ৰহ সৃষ্টিৰ লক্ষ্যৰে বঙাইগাঁও সামাজিক বনানীকৰণৰ উদ্যোগত মাতৃৰ বাবে এটা গছপুলি শীৰ্ষক গছপুলি ৰোপণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়। বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৰ বীৰবিৰাত অনুষ্ঠিত এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে গোৱালপাৰা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ জিলাখনৰ জিঞ্জিৰাম নদীক পৰিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বচ্ছ জিঞ্জিৰাম, সেউজ জিঞ্জিৰাম এই কাৰ্যসূচীৰ জৰিয়তে নগৰখনৰ প্ৰাচীন নৈখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলাৰ পৰিকল্পনা লোৱা হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমু আৰু পশ্চিম গোৱালপাৰা জিলাৰ বিধায়ক পবিত্ৰ ৰাভাৰ উপস্থিতিত আজি সজাগতা সভা, গছপুলি ৰোপণ আৰু চাফাই অভিযানৰ জৰিয়তে স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পশ্চিম গোৱালপাৰাৰ সমজিলা আয়ুক্ত নৱজিৎ পাঠক আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ গোৱালপাৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰকাশ হালৈৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ ঐতিহাসিক জলাশয় উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে বন বিভাগৰ গোৱালপাৰা সংমণ্ডলে বিলখনৰ কাষৰীয়া গাঁওসমূহক সামৰি উৰ্পদ বিল ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই প্ৰতিযোগিতাত আজি দুখনকৈ ছেমি ফাইনেল অনুষ্ঠিত হয়। কাইলৈ প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। এই ফাইনেল খেলত জিলা আয়ুক্ত প্ৰদীপ টিমু, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, বিধায়ক টংকেশ্বৰ ৰাভা, পবিত্ৰ ৰাভা, বন সংমণ্ডল প্ৰাধিকাৰী তেজ মৰিস্বামীৰ লগতে আন কেইবাগৰাকীও লোক অতিথি হিচাপে উপস্থিত থাকিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ৰেকাৰ পৰা। প্ৰধানমন্ত্ৰীৰ সূৰ্যগড় উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই সন্মানে 2070 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য পূৰণৰ সংকল্পক অধিক শক্তিশালী কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ সেউজ আৰু নবীকৰণযোগ্য শক্তিৰ উৎস গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মধ্যমীয়া গ্ৰাহক ভিত্তিক ৰাজ্যসমূহৰ ভিতৰত অসমে প্ৰধানমন্ত্ৰী সূৰ্যগড় আঁচনিৰ অধীনত সৰ্বাধিক বিক্ৰেতা পঞ্জীয়নত প্ৰথম স্থান লাভ কৰাৰ লগতে সৰ্বাধিক গ্ৰাহকৰ আবেদন আৰু সৰ্বাধিক বিতৰণ কোম্পানী পৰিদৰ্শনত দ্বিতীয় স্থান লাভ কৰিছে। তদুপৰি সৰ্বাধিক সৌৰশক্তি স্থাপনতো ৰাজ্যখনে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট্ৰেক্ট আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আজি ধনশ্ৰী ঘাটৰ পৰা প্ৰায় 3 কুইণ্টল ভাং জব্দ কৰে। ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত মাজবাটৰ পৰা বৰজিয়াৰ অভিমুখে আহি থকা এখন বাহনৰ পৰা ভাংখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰূপাজুলিৰ এজন সৰবৰাহকাৰীক আটক কৰে। ইপিনে কাছাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে উধাৰবন্দ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অভিযান চলাই 8,010টা বটল কডেইন কফ চিৰাপ আৰু প্ৰায় 150 পেকেট টেবলেট জব্দ কৰে। ঘটনা সংক্ৰান্তত গিয়াছুদ্দিন লস্কৰ নামৰ এজন ট্ৰাক চালকক আটক কৰা হৈছে। কালাইন থানাৰ দিগৰখাল অঞ্চলত চলোৱা অভিযানত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা 14টা চাবোনৰ বাকচত কঢ়িয়াই অনা প্ৰায় 170 গ্ৰাম হেৰইনসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে শিলচৰৰ ফাটক বজাৰ, ৰেলৱে ষ্টেচন আৰু সোণাই বজাৰতো অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। দেশজুৰি চলি থকা যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি মৰিগাঁও জিলাত তিৱা স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত নিক্ষয় মিত্ৰ পদক্ষেপৰ অধীনত 75 গৰাকী যক্ষ্মা ৰোগীৰ মাজত পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। যক্ষ্মা ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ঔষধৰ সমানে উন্নত পুষ্টিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি ৰোগীসকলে যাতে সঠিক পুষ্টি লাভেৰে সোনকালে সুস্থ হৈ উঠিব পাৰে তাৰ বাবে এনে পদক্ষেপ লোৱা হয়। চিৰাং জিলাৰ গৰু ভাষা টিবিতোলা নিবাসী সমাজসেৱক তথা বিথৰাই ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী বিষয়ৰ শিক্ষক সোম মাৰ্ডিৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 50 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12 গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ মূল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। ঠায়ে ঠায়ে পৰিৱেশ সজাগতা অভিযান আৰম্ভ। প্ৰধানমন্ত্ৰীৰ সূৰ্যগড় উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অগ্ৰাহ্য। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
3: শ্রোতাওঁ ভী আপ সুন রহে থে আকাশবাণী কে গুৱাহাটী কেন্দ্র সে সন্ধিয়ার আঞ্চলিক বাতরি FM 100.2 মেগাহার্টজ পর ইয়ে আকাশবাণী কা হাফ লং কেন্দ্র হ্যায়। আব সময় হো চুকা হ্যায় ডিমাসা কার্যক্রম কা। আনন্দ জি কুছ ডিমাসা লোক গীতো কা চিন্তামণি বড়ো কি আওয়াজ মে।
4: দয়া দয়া